এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে বনজ ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা। ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি হ'ব।

নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়া শুনক বিতং বাতৰি। অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত কয় যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কয় যে অসমৰ সৈতে বাংলাদেশৰ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে 267.5 কিলোমিটাৰ। ইয়াৰে ধুবুৰী জিলাত 30.37

0: শূন্য কিলোমিটাৰ, দক্ষিণ শালমৰা মানকাছৰ জিলাত 4.239 কিলোমিটাৰ আৰু শ্ৰীভূমি জিলাত 4.35 কিলোমিটাৰ সীমান্ত ফেন্সিংবিহীন হৈ আছে।
1: তো আমাৰ মূল লক্ষ্য হৈছে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যাতে আৰু ভৱিষ্যতৰ দিনত অবাধ প্ৰবজন হ'ব নোৱাৰে সেইটো নিশ্চিত কৰা। আৰু তাৰ কাৰণে আমি সকলোৱে জানো যে বৰ্ডাৰত বৰ্ডাৰ ছিকিউৰিটি ফৰ্চ আছে আৰু ইয়াৰ উপৰিও ছেকেণ্ড লাইন অফ ডিফেন্স শক্তিশালী কৰিবৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে। তাত বৰ্ডাৰ কেইটামান আউটপোষ্ট, 14টা আউটপোষ্ট আছে আৰু বৰ্ডাৰ ফেন্সিং ইতিমধ্যে বহুখিনি ঠাইত হৈছে। শ্ৰীভূমিটো হৈছে তাত কাছাৰত 27.30 কিলোমিটাৰ কাছাৰত বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীভূমিত 93.95 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু ধুবুৰীত 141 কিলোমিটাৰৰ ভিতৰত 107.291 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে ধুবুৰী আৰু ছাউথ শালমৰা। গতিকে আমাৰ চৰকাৰে এই ক্ষেত্ৰত খুব সচেতন।
0: অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ সন্দৰ্ভত শ্ৰীবৰাই জনায় যে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ NDA চৰকাৰৰ কাৰ্যকালতে ৰূপায়ণ কৰা হ'ব। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে 4খন চুবুৰীয়া ৰাজ্যই অসমৰ প্ৰায় 82,751 হেক্টৰ ভূমি দখলত ৰাখিছে। তথ্য অনুসৰি নাগালেণ্ডে 59,490.21 হেক্টৰ, অৰুণাচল প্ৰদেশে 16,144.01 হেক্টৰ, মেঘালয়ে 3,441.86 হেক্টৰ আৰু মিজোৰামে 3,675.78 হেক্টৰ ভূমি দখল কৰি আছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু GST বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্লবৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে।
2: অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে, এই ৰেভিনিউখিনি আমি কেনেকে কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই ছিষ্টেমটোত কেনেকে আমি অনলাইন প্ৰচেছ য'ত হিউমেন বা কতো কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে। আৰু ফৰেষ্ট ৰয়েলটিৰ লগত GST একেলগে কালেক্ট হয়, কাৰণ দুইটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা GST, গতিকে গোটেই বস্তুখিনি কেনেকে কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছোঁ।
0: ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া অসম বিধানসভাৰ চৌহদ নিৰ্মাণ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কালি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন বৈঠকত মিলিত হয়। বৈঠকত চৌহদ নিৰ্মাণৰ পৰিকল্পনা বিতং পৰ্যালোচনা কৰা হয়। অধ্যক্ষগৰাকীয়ে ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ কিছু সংশোধনীৰ পৰামৰ্শ দিয়ে। বিধানসভাৰ সচিবালয় চৌহদত অধ্যক্ষ উপাধ্যক্ষৰ আৱাস, বিধানসভাৰ সদস্যসকলৰ আসন, সচিবালয়ৰ কৰ্মচাৰীৰ আৱাস আদি সন্দৰ্ভত শ্ৰীদাসে পৰামৰ্শ আগবঢ়োৱাৰ লগতে মুখ্যমন্ত্ৰীক এই সংশোধনীৰ বিৱৰণ দাখিল কৰি অৱগত কৰাৰ বাবে শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত লোক নিৰ্মাণ, গৃহ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব, মুখ্য অভিযন্তা, বিধানসভাৰ সচিব আৰু অতিৰিক্ত সচিবকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী মহানগৰৰ চাফ চিকুণতাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। মহানগৰৰ স্বচ্ছতা পৰ্যবেক্ষণ কৰাৰ বাবে গুৱাহাটীৰ 6টা খণ্ডত 2টাকৈ মুঠ 12টা ফ্লাইং স্কোৱাড গঠন কৰা হ'ব। পৌৰ নিগমৰ ৱাৰ্ডসমূহ পৰ্যবেক্ষণ কৰিবলগীয়া এই ফ্লাইং স্কোৱাডে স্বচ্ছতা ভংগ কৰা লোকসকলক চিনাক্ত কৰিব আৰু পৰৱৰ্তী সময়ত গুৱাহাটী পৌৰ নিগম আইনৰ 399 ধাৰাৰ অধীনত তেওঁলোকক জৰিমনা বিহা হ'ব। এই সন্দৰ্ভত মেয়ৰ মিৰেন শৰণীয়াই মন্তব্য কৰে যে নিগমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও স্বচ্ছতাক লৈ মহানগৰৰ বহু নাগৰিক এতিয়াও সজাগ নহয় আৰু তেওঁলোকৰ অমনোযোগিতাৰ ফলতেই ৰাজহুৱা স্থানসমূহ অপৰিষ্কাৰ হৈ থকা পৰিলক্ষিত হয়। লক্ষণীয়ভাৱে পৌৰ নিগমে স্বচ্ছতা বৰ্তাই ৰাখিবলৈ শেহতীয়াকৈ জৰিমনাৰ নিৰিখ বৃদ্ধি কৰিছে। নিগমৰ নতুন নিৰ্দেশনা অনুসৰি

এতিয়াৰ পৰা প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিলে 500 টকা, ৰাজহুৱা স্থানত থু পেলালে 300 টকা, জন্তুৰ মলমূত্ৰ পেলালে বা শৌচ প্ৰস্ৰাৱ কৰিলে 500 টকা, ৰাস্তা বা ৰাজহুৱা স্থানত আৱৰ্জনা পেলালে 2000 টকা, মাছ বা কাৰখানা আদিৰ আৱৰ্জনা পেলালে 1000 টকালৈকে জৰিমনা ভৰিব লাগিব। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মেয়ৰ শৰণীয়াই প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে কালি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদীৰ ৰেলৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয় ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকৰ লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সং দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি এই সন্দৰ্ভত লোকনিৰ্মাণ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্ৰেক্ষাগৃহটোৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। শ্ৰীবৰাই প্ৰেক্ষাগৃহটো শীঘ্ৰে সাংস্কৃতিক কাম কাজৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে মজিয়াত পানী সুমোৱা, শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা, লাইট জেনেৰেটৰ শব্দ ব্যৱস্থাৰ মেৰামতি, সীমান্ত বেৰ নিৰ্মাণ আদি কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰেক্ষাগৃহটোৰ সৈতে সাংস্কৃতিক জগতৰ লোকসকলৰ জড়িত আৱেগৰ কথা বিবেচনা কৰি মেৰামতি কামত যাতে কোনোধৰণৰ খুঁত ৰৈ নাযায় সেয়া নিশ্চিত কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰী, সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা অচিন্ত বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিষয়া উপস্থিত থাকে। অহা 3 আগষ্টত শোণিতপুৰ জিলা দিৱস উদযাপনৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। দৰং জিলাৰ পৰা কাটি আনি 1983 চনৰ 3 আগষ্টত শোণিতপুৰ জিলা গঠন কৰা হৈছিল। জিলা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি কালি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ৰঙাপাৰা, নদুৱাৰ আৰু বৰচলা সমজিলাৰ আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়াসকল, প্ৰতিটো বিভাগৰ জিলা বিষয়া, আৰক্ষী প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। তেজপুৰ সাহিত্যসভা, বান থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, তেজপুৰ জিলা ক্ৰীড়া সন্থা আদি সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াইও সভাত অংশগ্ৰহণ কৰে। সেইদিনা দিনত বিভিন্ন কাৰ্যসূচী উদযাপন কৰাৰ পাছত তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাৰ পৰা জিলা দিৱসৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংছ' গল্ফ কৰ্চ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা

0: কর্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়া অনুসৰি আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সর্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে। ধেমাজি জিলাৰ জোনাইত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে মিচিং ছাত্ৰ সংগঠন তাকাম মিচিং পৰিণ কেবাঙৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলক আদৰাৰ বাবে উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত প্ৰায় 3000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে প্ৰকাশ কৰিছে।
1: এইবাৰ পুনৰ জোনাইত আমি জেনেৰেল কনফাৰেন্স আমি অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছো আৰু এইবাৰ আমাৰ ডেলিগেট 22-25 আহিব। অলৰেডি ৰেজিষ্ট্ৰেচন আমাৰ 2000+ হৈছে আৰু আমাৰ এইবাৰ ডেলিগেটত নতুন প্ৰজন্ম ইউনিভাৰ্চিটি আমাৰ কলেজ ইউনিট আমাৰ ইউনিভাৰ্চিটি থকা ইউনিট কমিটিসমূহৰ পৰা আৰু গাঁৱৰ যিবোৰ আমাৰ আঞ্চলিক কমিটি আছে সেই আঞ্চলিক কমিটিসমূহৰ পৰাও আমাৰ নতুন প্ৰজন্ম 50% উপস্থিত হ'ব।
0: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ কুমাৰ ডেভিড দাসৰ সৈতে।
2: ইৰাণ আমেৰিকাৰ মাজত পুনৰ আৰম্ভ হোৱা সংঘাত আৰু ইয়াৰ ফলশ্ৰুতিত পুনৰ তেলৰ মূল্য বৃদ্ধি, অসম বিধানসভাৰ বিভিন্ন আলোচনা তথা শাসক বিৰোধীৰ বাকযুদ্ধ, বিশ্বকাপ ফুটবলকে ধৰি বিভিন্ন খবৰে আজি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে ইৰাণ আমেৰিকা যুদ্ধ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বাতৰিটো প্ৰাকেইখন কাকতেই বিশেষ গুৰুত্ব দিছে। বাতৰিটো অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন তথা দৈনিক অসমকে ধৰি অন্যান্য কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনত চৰকাৰৰ তৰফৰ পৰা সদৰি কৰা বিভিন্ন তথ্য আৰু শাসক বিৰোধীৰ বিধায়ক মন্ত্ৰীৰ মাজত উচ্চ আৱাচৰ খবৰেও দৈনিক জনমভূমি তথা ৰাজতন্ত্ৰী কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় খবৰৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। আনহাতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলৰ এটা খবৰ আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে বনজ ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা। ৰবীন্দ্ৰ ভৱনৰ মেৰামতি কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত বাতৰি শুনিবলৈ পাব।

0: lapuan apornang litum asamis lamar janaluna jai mek angdeng along pen ason sonalun arjuik long tanglo
1: এই কাহিনী হল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
2: ও লাভলি, ৱেল ডান, বিজনেছ লোন এপ্ৰুভড। এতিয়া ষ্টুডিঅ'ত ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখন লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্ৰেডিট স্ক'ৰ বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ্ণলৈ যদি মোৰ ফটোকে লৈ লোৱা, তুমি গুণ
3: RBI কয়
2: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই পুলক গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানেজে আজি ভিক্টৰিয়াৰ গৱৰ্ণৰ হাউচত আয়োজিত তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সামৰণিৰ অন্তত যুটীয়া বিবৃতি জাৰি কৰে। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে বুলি বিধায়ক মহম্মদ আশৰাফুল ইছলাম শ্বেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰি কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ ক্ৰাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি ফ্ৰান্স আৰু

ফৰক্কুৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা ডেৰ বজাত অনুষ্ঠিত হ'ব। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিলতিন বিয়লি 5:15 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা ছখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন, কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল, ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য, ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ, সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰী বিমল বৰাৰ ঘোষণা, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6 গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰি কৰি নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কয় যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত দ্ৰুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমানৰ নগৰীয়া কেন্দ্ৰসমূহত বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ চৌপাশৰ এলেকাসমূহত হেঁচা পৰিছে। এই এলেকাসমূহত স্বাস্থ্যসেৱা আৰু অন্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ নাগৰিক আন্তঃগাঁথনি, প্ৰাকৃতিক সম্পদ আৰু নিয়ন্ত্ৰণৰ বিষয়ক লৈ চাপৰ সৃষ্টি হৈছে বুলি শ্ৰীৰায়ে প্ৰকাশ কৰে। তেওঁ কয় যে এনে চাপ দূৰ কৰাৰ বাবে নতুন বিনিয়োগ, আকৰ্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা অৰ্থনৈতিক বিকাশৰ নতুন সুযোগৰ অন্বেষণ কৰাটো জৰুৰী হৈ পৰিছে। 2017 আইন অনুসৰি

0: 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা এই কথা সদৰি কৰে। তেওঁ কয় যে গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে 15,000 আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আবেদনসমূহ পৰীক্ষা কৰি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰু দক্ষিণা নামৰ আঁচনি প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে আইন অনুযায়ী 30 গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত 2 গৰাকী শিক্ষককহে প্ৰাদেশিকীকৰণ কৰিব পৰা যায়।
1: 17 চনৰ আইন মতে 21 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনত যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পৰ্টেল আমি মুকলি কৰিলোঁ আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছো। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰিব আমি নোৱাৰো। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তো তাত 2 গৰাকী শিক্ষককে আমি প্ৰাদেশিকীকৰণ কৰিব পাৰি, 3য় গৰাকীক আমি প্ৰাদেশিকীকৰণ কৰিব নোৱাৰো।
0: মহম্মদ আশ্ৰাফুল ইছলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে বুলি সদৰি কৰে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। বিধায়ক আশ্ৰাফুল ইছলাম শেখে টিউটৰসকলৰ ফিক্সড পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযাব। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাত জাপানীজ এনকেফেলাইটিছৰ ব্যৱস্থাপনাৰ বিষয়টো তদাৰক কৰাৰ বাবে 1গৰাকীকৈ নডেল বিষয়া নিয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিছনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি উল্লেখ কৰে। এই ৰোগ নিয়ন্ত্ৰণৰ কোনো একক সমাধান নাই আৰু ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে 5 তৰপীয়া ব্যৱস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ৰাজ্যত নৱজাতকৰ নিয়মীয়া প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্ধাৰিত এলেকাৰ প্ৰায় 75% ইতিমধ্যে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: জেই পেচেণ্টছৰ কাৰণে AS পেচেণ্টছৰ কাৰণে প্ৰত্যেকটো মেডিকেল কলেজত বেডছ ICU বেড ৰিজাৰ্ভ কৰি ৰখা হৈছে, খালী ৰখা হৈছে যে হঠাৎ যদি জেই পেচেণ্ট আহি যায় তেখেতসকলক 1 মিনিটো অপেক্ষা কৰিব লগা নহয়। এই মেডিকেল কলেজত হৈছে 2 দিন আগত মই গোটেই ডিষ্ট্ৰিক্ট অফিচিয়েলছ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, চুপ্ৰিণ্টেণ্ডেণ্টসকলৰ লগত যিৰ জৰিয়তে প্ৰায় 1.5 ঘণ্টা জোৰা VC কৰি ইয়াৰ ওপৰত ব্যৱস্থা আৰু ভালকৈ ল'বলৈ অনুৰোধ জনাইছো। SOP ইছ্যু কৰা হৈছে, এভেইলেবল মেডিচিন এভেইলেবল আছে, অক্সিজেন এভেইলেবল আছে আৰু 1 লাখ টকা যদি প্ৰাইভেট হস্পিটেলত চিকিৎসা হয় 1 লাখ টকা চৰকাৰে অনুদান হিচাপেও জেই ৰোগীক দি আছে। কিন্তু ইয়াত সমস্যাটো কি হয়, ৰোগীয়ে প্ৰাইভেটত যায় চিকিৎসা আৰম্ভ কৰে কিন্তু প্ৰাইভেট হস্পিটেলছবোৰ ইকুইপ নাথাকে জেই ডিজিজক ট্ৰিট কৰাৰ কাৰণে, পেচেণ্টৰ অৱস্থাটো অৱনতি ঘটে, অৱনতি ঘটাৰ পিছত যদি পেচেণ্ট মেডিকেল কলেজত আহে এইটো ভাল হৈ নাযায়। ইমিডিয়েটলি যদি চিকিৎসা আৰম্ভ হৈ যায় বহু ক্ষেত্ৰত জেই পেচেণ্টক আমি বচাব পাৰিছোঁ।
2: ৰাজ্যত বৰ্তমানলৈকে 147জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু ইয়াৰে 137গৰাকী ৰোগী সুস্থ কৰি তোলা হৈছে। এই ৰোগত আক্ৰান্ত হৈ 10জন লোকে প্ৰাণ হেৰুওৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে

0: অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও প্ৰকাশ কৰে। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যতে জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ব্যৱসায়ৰ সৈতে জড়িত বহুলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাক অদম্য আৰু অপ্ৰতিৰোধ্য বুলি অভিহিত কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ জি এছ টিৰ ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পমখেদি অভিযানকাৰী দলে বজালীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত কলিতাক জিম্মাত বিচাৰি জি এছ টি বিভাগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত কলিতাক 5 দিনৰ বাবে জি এছ টি বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত থকা কৰভৱনত অভিযানকাৰী দলে দীৰ্ঘ সময় ধৰি ব্যৱসায়ীজনক জেৰা চলায়। এই গোচৰ সংক্ৰান্তত এখন চাৰ্টাৰ্ড একাউণ্ট ফাৰ্ম তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। জালনোট সৰবৰাহৰ গোচৰত গুৱাহাটীৰ দিছপুৰ আৰক্ষী আজি উত্তৰ লখিমপুৰৰ পৰা 3জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক 3জন হৈছে উত্তৰ লখিমপুৰৰ হেজবুৰ ৰহমান, মিজানুৰ ৰহমান আৰু ইকৰামুল ইছলাম। জালনোট সৰবৰাহৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে 3োকে সোধা পোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জালনোট সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকৰ্মা নামৰ এজন লোক দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছিল। ধৃত অজয়ৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে উত্তৰ লখিমপুৰৰ পৰা লোককেইজনক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি গৈছো জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
1: অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম। সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্ৰী বিমল বৰাই এইদৰে কয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024 চনত ভৌগোলিক সূচাংক বা জিআই টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
2: এই জিআই টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু সৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই জিআই টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে সৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি সৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
1: কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে আৰু এই পৰিকল্পনা অনুসৰি বাজেটত ধন আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলিও মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয়

সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 ফলাফলত পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত বৰ্তি থকাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুৱাহাটীৰ সচলস্থিত টেনিছ প্ৰকল্পত অহা 13 জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ মুঠ 160গৰাকী ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই কয় যে মূল ৰাউণ্ডৰ পূৰ্বে অহা 11-12 জুলাইত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ হ'ব। অহা 17 জুলাইত ফাইনেল খেল হ'ব। অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক চিত্তৰঞ্জন বৰাই অহা 13 জুলাইত প্ৰতিযোগিতাখন মুকলি কৰিব। জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত আয়োজক অসমৰ লগতে দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, বংগ, কৰ্ণাটক, ত্ৰিপুৰা, মণিপুৰ আৰু গুজৰাটৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন। কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰাই প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।